0: রেডিও কার্যোর হারাতুম লাপোনা পর পানসিং ক্র গেলুন সমাথায় এলু উপমা সলুন নাহলে তোমার জলং এক দাঙল লাপোয়ানসি আলম বিলম কার এলো তুনাং দেং আজ আমি কে খেরত কেপার যুগান টনেকল লাকে আকাশবাণী দীপু স্টুডিও পর পর ফাই সের কেপ চক নাংল পচি গুয়াহাটি পান কাপচে তাক পুহার আঞ্চলিক বাতরি নালতম আর জলং এক
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত আজি 439গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি কুকি নগাংশত 9 লোক নিহত 12 ঘৰত অগ্নিসংযোগ সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা শিবিৰৰ আয়োজন আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5 টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ এখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150গৰাকী, সহকাৰী শাখা প্ৰবন্ধক পদত 125গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শ্ৰম কল্যাণ বিভাগত ASIC আঁচনিৰ অধীনত 12গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184 কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52গৰাকী সহকাৰী অভিযন্তা আৰু 16গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 2021 পৰা মুঠ 1,65,310গৰাকী নিবনুৱাক বিভিন্ন পদত নিযুক্তি দিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ শক্তি সবল আৰু স্বাৱলম্বী গাঁৱত নিহিত বুলি মন্তব্য কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পাটকিজুলি গাঁৱৰ সীমামূৰীয়া অঞ্চল পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে সীমান্তৱৰ্তী গাঁওসমূহ সৰ্বাংগীন উন্নয়ন, অৰ্থনৈতিক স্বাৱলম্বিতা আৰু সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিলেহে বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত হ'ব। পাটকিজুলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয় যে সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা সপোনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ কয় যে শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে গাঁওসমূহ স্বাৱলম্বী হোৱাৰ লগতে গাঁওবাসী দক্ষ, আত্মবিশ্বাসী আৰু সক্ষম হোৱাটো অতি প্ৰয়োজনীয়। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে SSBৰ বাহ্যিক সীমাচকী পাটকিজুলিত অনুষ্ঠিত বিউটিচিয়ান প্ৰশিক্ষণ সম্পন্ন কৰা সীমামূৰীয়া অঞ্চলৰ মহিলাসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰে।
2: आपने इनकी गतिविधियों से देखा कि सशस्त्र सीमा बल के हमारे अधिकारी, हमारे जवान जहाँ सीमाओं की रक्षा करते हैं वहीं संबंधों का सम्मान भी करते हैं। उनके उन्नति, उनके प्रगति, उनके भाई बंधु बन करके उनका प्रत्येक प्रकार से देखभाल करता, जिस भी प्रकार का आवश्यकता होती है वहाँ उनके साथी बनकर ये खड़े होकर के जो सीमाएं हैं सुरक्षित हैं, मजबूत हैं, हर प्रकार से विकसित हैं और अंतिम गाँव जो कभी होता था आज पहले गाँव बनकर के पूर्ण विकसित हो रहे हैं। नशा मुक्त भारत संकल्प मेरी सरकार, मेरी राज्य सरकार की दिशा में बहुत प्रभावी कार्य करके और इस दिशा में बहुत ही मजबूती के साथ ऐसे चीजों को रोकने का काम कर रही है।

0: और उसको नशा जड़ से समाप्त हो, एक नशा मुक्त असम से नशा मुक्त भारत के संकल्प को भी पूरा कर रही है।
1: দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্ল প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হয়। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হয়। এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। ইপিনে কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জানজুৰি, ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। নলবাৰী জিলাৰ বেলহৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজা সমিতিসমূহে পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো প্ৰশাসনে বাধ্যতামূলক কৰিছে। 16-21 অক্টোবৰলৈ হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো পূজা সমিতিক মানপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব'ৰ জৰিয়তে 199 টকা দি আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। অশান্ত জৰ্জৰ মণিপুৰত শুকুৰবাৰে নিশাৰে পৰা পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ কামজং, উখৰুল আৰু কাংকপি জিলাত কুকি আৰু নগা সশস্ত্ৰ গোটৰ মাজত হোৱা শেহতীয়া সংঘৰ্ষত এগৰাকী মহিলাসহ 9 গৰাকী লোকৰ মৃত্যু হৈছে। এই সময়ছোৱাত নগা আৰু কুকি লোকৰ 14টা ঘৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। 42 বছৰীয়া এগৰাকী কুকি মহিলাৰ হত্যা কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰে পৰা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। বিগত প্ৰায় 3 বছৰ ধৰি ৰাজ্যখনত হিংসাত্মক পৰিৱেশে বিৰাজ কৰি থকাত জনসাধাৰণৰ জীৱন অসুৰক্ষিত হৈ পৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই খেমচান সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। এই সাক্ষাৎকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী শ্ৰীসিঙক ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কালি বজালী জিলাৰ সৰুপেটাৰ BSB মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দুখীয়া হিতাধিকাৰীৰ বাবে আবণ্টিত আঁচনিৰ বাবদ কোনোৱে এটকাও দাবী কৰিলে থানাত খবৰ দিবলৈ আহ্বান জনায়। মহাবিদ্যালয়খনত অনুষ্ঠিত স্বাস্থ্য আৰু সজাগতা শিবিৰত 512 গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডতো চৰকাৰৰ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন শিবিৰ অনুষ্ঠিত হৈছে। চৰকাৰী আঁচনিসমূহৰ সুবিধা ৰাইজে সহজে লাভ কৰাৰ বাবে এই শিবিৰসমূহত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
2: প্ৰত্যেক ব্লকতে একোটাকৈ এনেকুৱা শিবিৰ অনুষ্ঠিত অগ্ৰাপাৰ ব্লকত এটা, নলবাৰী ব্লকত এটা, নলবাৰী মিউনিচিপালিটিত এটা, 3টা শিবিৰৰ জৰিয়তে নলবাৰী সমষ্টিৰ ৰাইজক তালৈকে আহিবলৈ আহ্বান জনাইছোঁ। সকলোৱে আহিছে, কাৰোবাক অৰুণোদয় লাগে, অৰুণোদয়ৰ কাৰণে আবেদন কৰিছে, কাৰোবাক PM কিষাণ লাগে, PM কিষাণৰ আবেদন কৰিছে, কাৰোবাৰ মাটিৰ মিউটেশ্যন কৰিব লাগে, তেওঁ আবেদন কৰিব পাৰিব, কাৰোবাক আয়ুষ্মান কাৰ্ড লাগে, আবেদন কৰিব পাৰিব। এতিয়া ইয়াত আবেদন কৰা যিমান দিব্যাংগ লোক আছে সকলোকে অহা মাহত আমি অৰুণোদয় দিয়াৰ চেষ্টা কৰিম। চেলিব্ৰেল পালচি হওক, আমাৰ থেলাচেমিয়া হওক, এনেকুৱা যিবিলাক বেমাৰী লোক আছে তেওঁলোকৰ পৰিয়ালৰ মানুহে যদি ইয়াত আবেদন কৰে অহা মাহতে আমি দিয়াৰ চেষ্টা কৰিম আৰু বাকীসকলক পৰ্যায়ক্ৰমে আমি দিয়েই থাকিম। ঠিক তেনেকৈ কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাই, কাৰোবাৰ ৰেচন কাৰ্ড নাই, কাৰোবাৰ আধাৰ কাৰ্ড নাই, এই সকলো বস্তু ইয়াতে আবেদন কৰিবৰ কাৰণে সকলো বিভাগৰ কাউণ্টাৰ ইয়াত খোলা হৈছে।
1: কামৰূপ মহানগৰ জিলাত এই উপলক্ষে 5ম স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৰামচৰণী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ

0: সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চৰ্ম, কাণ, নাক, ডিঙি আদিৰ লগতে আয়ুষ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়ায়। বিশ্বনাথ জিলাৰ গহপুৰ চেংমৰাৰ পূব ছয়দুৱাৰ উন্নয়নখণ্ডৰ কাৰ্যালয় চৌহদত পঞ্চমটো সেৱা সংকল্প অভিযান অনুষ্ঠিত হয়। এই অভিযানত মুঠ 10টা বিভাগৰ 24টা সেৱা প্ৰদান কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 10-দিনীয়া সেৱা সেতু অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে গোৱালপাৰা পৌৰসভাৰ সহযোগত বাণিজ্য শিল্প খেলপথাৰত সেৱা সেতু অভিযান শিবিৰ অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ বিভিন্ন স্থানত 10 অক্টোবৰৰ পৰা অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ শিবিৰসমূহৰ সামৰণি পৰিছে। জিলাখনৰ বিভিন্ন উন্নয়নখণ্ডত অনুষ্ঠিত এই সেৱা শিবিৰ সমূহৰ জৰিয়তে 23,000ৰো অধিক হিতাধিকাৰীয়ে চৰকাৰী সেৱা লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি শ্ৰম বিধি 2025 সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলৰ বাবে উন্নত পাৰিতোষিক, সুৰক্ষা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2025 চনৰ 21 নৱেম্বৰৰ পৰা নতুন শ্ৰম বিধি ৰূপায়ণ কৰিছে। এই বিধিৰ জৰিয়তে প্ৰতিগৰাকী শ্ৰমিকৰ বাবে ন্যূনতম মজুৰিক আইনী অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু নিৰ্দিষ্ট কাম বা প্ৰকল্প সম্পন্ন কৰা অথবা পৰম্পৰাগত পূৰ্ণকালীন নিয়োগকৰ্তা কৰ্মচাৰী সম্পৰ্কৰ পৰিধিৰ বাহিৰত সেৱা আগবঢ়োৱা গিগ শ্ৰমিকসকলক প্ৰথমবাৰৰ সামাজিক সুৰক্ষাৰ আওতালৈ অনা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুনকৈ প্ৰৱৰ্তন কৰা এই শ্ৰম বিধিয়ে সকলো শ্ৰমিকৰ বাবে সময়মতে ন্যূনতম মজুৰি, যুৱক যুৱতীসকলৰ বাবে নিযুক্তি পত্ৰ, মহিলাৰ বাবে সমান মজুৰি আৰু মৰ্যাদা, 40 কোটি শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা আৰু এবছৰীয়া চাকৰিৰ পাছতে গ্ৰেচুইটি লাভ কৰাটো নিশ্চিত কৰিছে। ইয়াৰ উপৰি এই সংস্কাৰসমূহে 40 বছৰ ঊৰ্ধৰ শ্ৰমিকৰ বাবে বছৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, অভাৰটাইমৰ বাবে দুগুণ মজুৰি, বিপদ সংকুল খণ্ডত কাম কৰা শ্ৰমিকসকলৰ বাবে সম্পূৰ্ণ স্বাস্থ্য সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি শ্ৰমিকসকলৰ বাবে সামাজিক ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰিছে।
0: ৰাজ্য চৰকাৰে অসম শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ বাবে আহ্বান কৰা আবেদন পত্ৰ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আজি প্ৰকাশ কৰা এটা বিজ্ঞাপন অনুসৰি আবেদন পত্ৰ দাখিল সময়সীমা 22 অক্টোবৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আবেদনকাৰীসকলে 22 অক্টোবৰৰ নিশা 12 বজাৰ ভিতৰত www.directorculture.assam.gov.in www.silpisannanassam.com অনলাইন পঞ্জীয়ন কৰিব পাৰিব। যিকোনো সুবিধাৰ বাবে 9401183996 নম্বৰত দিনৰ 10 বজাৰ পৰা 5 বজাৰ ভিতৰত সকলোৱে যোগাযোগ কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা 10 ছেপ্টেম্বৰত 2026-27 বৰ্ষৰ অসম শিল্পী পেঞ্চনৰ বাবে চৰকাৰে কেইবাখনো অসমীয়া আৰু ইংৰাজী বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয় খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
2: কংগ্ৰেছ জনতা পাৰ্টীৰ প্ৰতিবাদক লৈ দিল্লীত সৃষ্টি হোৱা পৰিস্থিতি, মহালয়াৰ মহিলাৰ ধৰালৈ আগমন, নগাঁও উপ নিৰ্বাচনৰ ফলাফলৰ পৰ্যালোচনাকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কাকৰুজ জনতা পাৰ্টী আৰু বিৰোধীয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কালি নতুন দিল্লীত সাব্যস্ত কৰাৰ প্ৰতিবাদক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই বিষয়টোক আজি প্ৰতিখন কাকতে যথেষ্ট গুৰুত্ব দিছে। অসমে প্ৰতিদিন কাকতে কাকৰুজৰ দুৰ্দমনীয় বিদ্ৰোহত কঁপিছে দিল্লী শিৰোনামেৰে এটা মুখ্য বাতৰিৰ লগতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰা বিভিন্নজনক গ্ৰেপ্তাৰ আৰু বহুজনৰ প্ৰতিক্ৰিয়াৰ খবৰো প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে যুযুধান চিজেপি আৰক্ষী দিল্লীত হাহাকাৰ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে দিল্লী প্ৰতিবাদ সম্পৰ্কীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দাসাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম অভাৰ 7000 ডিটেইন এন টি চি চি প্ৰটেষ্ট ৰকছ নেশ্যনেল কেপিটেল। অসমীয়া খবৰ কাকতে দিল্লীত প্ৰতিবাদৰ লগতে বিৰোধীৰ প্ৰতিবাদক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হতাশাৰ বহিঃপ্ৰকাশ আখ্যা দিয়াৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মহালয়াত কালি মহেশ নৰদিন দেৱী দুৰ্গাৰ ধৰালৈ আগমন আৰু ইয়াকে লৈ ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈ পৰা পৰিৱেশক নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে দেৱী বন্দনাৰে মুখৰ যোৰহাট, বিলবেশ্বৰত আজি দুৰ্গোৎসৱ শিৰোনামেৰে

0: প্ৰকাশ কৰিছে। নগৰ লোকসভা উপ নিৰ্বাচনৰ ফলাফলক লৈ আমাৰ অসমকে ধৰি কেইবাখনো কাকতে আজি বিশেষ পৰ্যালোচনাত্মক বাতৰি প্ৰকাশ কৰিছে। গোৱালপাৰাত 12 জন বাংলাদেশী চীনা আটক হোৱাৰ এটা খবৰ দা চেণ্ডিয়েল কাকতে প্ৰথম বিশ্বাস প্ৰকাশ কৰিছে।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত আজি 439 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ। মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি। কুকি নগাৰ সংঘৰ্ষত 9 জন লোক নিহত। 12টা ঘৰত অগ্নিসংযোগ। সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা শিবিৰৰ আয়োজন। আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য়খন খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি 11 বজাত শুনিবলৈ পাব।
2: ৰেডিঅ' কাৰ্যৰালাতম লাপনাপৰ চিমিত মেপেন ট্ৰান্সমিশ্যন আলং পেন জাইমে কাৰ্যলংবম লাকে আকাশবাণী দিফু পেন।
3: তেন্তে আৰম্ভ কৰো ইনভেষ্টিংৰ পাতো।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। 2027 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ পত্ৰত উল্লেখ থকা 6টা বিষয়তে বাধ্যতামূলকভাৱে অৱতীৰ্ণ হ'ব লাগিব। ৰাজ্যৰ বন বিভাগে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বাস্তৱ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে নামেৰি ৱাইল্ড ক্লাছৰুম শীৰ্ষক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। সমগ্ৰ দেশত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিৰে পৰা নৱৰাত্ৰি পালন কৰা হৈছে। নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক 9টা ৰূপত পূজা কৰা হয়। ৰাজ্য চৰকাৰে অসম শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ বাবে আহ্বান কৰা আবেদন পত্ৰ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। শান্তিপূৰ্ণভাৱে সমবেত হোৱা লোকক অবৈধভাৱে আটক নকৰিবলৈ আৰু যান বাহন চলাচলৰ নীতি নিয়ম পালন কৰাৰ উপৰি জনসাধাৰণৰ মুক্ত আহ যাহ নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আজি দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মৰিগাঁও জিলাৰ চাৰণ বিলৰ ৰাজ্যিক কেনয়িং আৰু কায়াকিং কেন্দ্ৰত অসম ট্ৰাইথনল 2026 অনুষ্ঠিত হৈছে আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদান দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰে পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা কোকৰাঝাৰত কাইলৈৰ পৰা 4-দিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱ আৰু ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত খন্তেক পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439গৰাকী প্ৰাৰ্থীক আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত 150গৰাকী, সহকাৰী শাখা প্ৰবন্ধক পদত 125গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। শ্ৰম কল্যাণ বিভাগত ESIC আঁচনিৰ অধীনত 12গৰাকী বীমা চিকিৎসা বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত 184গৰাকী কনিষ্ঠ অভিযন্তা, জলসম্পদ বিভাগৰ অধীনত 52গৰাকী সহকাৰী অভিযন্তা আৰু 16গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ দিয়া হৈছে। আজিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজত আলোকপাত কৰে। তেওঁ আজি নিযুক্তিপ্ৰাপ্তসকলক সময়ৰ সৈতে খাপ খোৱাকৈ নিজৰ জ্ঞান আৰু দক্ষতাক প্ৰাসংগিক কৰি ৰাখিবলৈ আহ্বান জনায়।
1: মই ভাবোঁ যে আমি নিজৰ বিশ্ববিদ্যালয় ইঞ্জিনিয়াৰিং কলেজত যিটো মনৰ অধিকাৰী আমি আছিলোঁ, সেই মনটোক আমি নোহোৱা কৰিব নালাগে। উই শুড নট ফাষ্ট ট্ৰেক এনিথিং টুডে। হোৱাট এভাৰ উই হেভ এচিভ, ডেটছ এ ভেৰি ভেৰি বিগ মাইল ষ্টোন ইন আৱাৰ কেৰিয়াৰ। ইয়াৰ পৰা ফাষ্ট ট্ৰেক কৰিব নালাগে। নদী যেনেকে বৈ আছে তাৰ লগত বৈ থাকিব লাগে। ডেফিনেটলি চৰকাৰত সুবিধা বাঢ়ি থাকিব, আমি নতুন নতুন সুবিধা পাই থাকিম, আৰু যিটো আমি নাপাওঁ উই আৰ নট এণ্টাইটল ফৰ ডেট, তাৰ কাৰণে আমি চিন্তাও কৰিব নালাগে আৰু তাৰ কাৰণে আমি নিজৰ ব্যস্ত কৰি ৰাখিব নালাগে। আমি নিজক প্ৰাসংগিক কৰি ৰাখিব লাগিব বাই আপস্কেলিং আৱাৰ স্কিল। আৰু এজ এ বেচিক অফ এভৰি হিউমেন ফৰ্ম, আমি আমাৰ মৌলিক দায়িত্ব ছচাইটিৰ প্ৰতি গ্ৰেটফুল হৈ থাকিব লাগিব। দেউতা মাৰ লগত আমাৰ আন্তৰিকতা আমি বজাই ৰাখিব লাগিব আৰু নিজকে এজন মডেল হিচাপে যে আই এম এ আইডিয়েল গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, এই কেৰেক্টাৰটোক আমি ৰাখি থব লাগিব।
0: মুখ্যমন্ত্ৰীয়ে কয় যে 2001 চনৰ পূৰ্বে ৰাজ্যত অভিযান্ত্ৰিক আৰু অন্যান্য বৃত্তিমুখী তথা কাৰিকৰী পদসমূহত নিযুক্তি স্থবিৰ হৈ পৰিছিল। সম্প্ৰতি অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়সমূহত ভালেসংখ্যক অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ লগতে অন্যান্য বিভাগতো নিযুক্তি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে বিগত 5 বছৰত চৰকাৰী বিভাগসমূহত 1,65,000ৰো অধিক নিযুক্তি দিয়া হৈছে। চৰকাৰে 2,00,000 নিযুক্তি অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
1: আজি দ্বিতীয়বাৰৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমি নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচীত সমবেত হৈছো। 2021 চনৰ পৰা এতিয়ালৈকে আমি 1,65,282 পদত নিযুক্তি দিবলৈ সক্ষম হৈছিলো আৰু আজি এই সংখ্যাৰ লগত আৰু 439গৰাকী প্ৰাৰ্থী সংযোজিত হ'ব।
0: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱাক শক্তিশালী কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে আজি এককালীন সাহায্যৰ চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত বিধায়ক ডঃ তপন দাসে সাহায্যৰ চেক আৰু মানপত্ৰ বিতৰণ কৰে। জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আজাৰাৰ ৰাজহুৱা সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ

0: অব্যাহত বিষয়া হেমন্ত চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশ লয়। কলিয়াবৰ আঞ্চলিক পঞ্চায়তত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে তৃণমূল পৰ্যায়ত নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা নিষ্ঠাৱান আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলক এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰে। যোৰহাটত তিয়ক সমজিলা প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা সেতু অভিযানৰ এটা শিবিৰ আজি সফলতাৰে অনুষ্ঠিত হয়। শিবিৰটোত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ ধোৱাপথাৰ কেশৰীগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীত আজি ৰাজ্যৰ মন্ত্ৰী বিমল বৰাই আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে পোষণ অভিযানৰ ওপৰত সজাগতা সৃষ্টিৰ বিষয়ে আলোচনা কৰা হয়। ইপিনে নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিগাম অংগনবাড়ী কেন্দ্ৰত আয়োজিত অংগন মিলন অনুষ্ঠানত বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। অভিযানৰ অংশ হিচাপে নলবাৰী জিলাৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক সাহায্যৰ চেক বিতৰণ কৰা হয়। নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ৰন্ধনকৰ্মীসকলক 1000 টকাৰ চেক আৰু প্ৰশংসা পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। মৰিগাঁও জিলাৰ জাগীৰোদ বিধানসভা সমষ্টিত সেৱা সংকল্প অভিযানৰ অধীনত আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ মাজত এককালীন প্ৰেৰণাদায়ক সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি চিৰাং আৰু দৰং জিলাতো এককালীন সাহায্যৰ চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হৈছে। কাইলৈ ব্ৰহ্মচাৰিণীৰ ৰূপত দেৱীক পূজা কৰা হ'ব। ইয়াৰ পাছত চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কত্যায়িনীৰ ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। এইবাৰ দেৱীয়ে খুৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। শক্তিপীঠ কামাখ্যাধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত আজিৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলচৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত আজিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ আৰম্ভ হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালত পৰম্পৰাগতভাৱে আজিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী সদস্যই এইদৰে কয়।
2: গৌৰীপুৰৰ ঐতিহ্য মহামায়া দুৰ্গা পূজা আৰু এয়া 400 বছৰ অতিক্ৰান্ত। মই ভাবো অসমৰ পুৰণি পূজাৰ ভিতৰত ইয়ো এটা পূজা, যি আজিলৈকে আমি সেই পৰম্পৰা ৰক্ষা কৰি আছো। আমাৰ যি আগৰ পুৰণি হিচাপে আমাৰ সাতমতে পূজা হয়, গতিকে ইয়াত বলি বিধানো আছে। সপ্তমীৰ পৰা ইয়াত হোম যজ্ঞ হয়, গতিকে আহক আমি সবে আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি ৰক্ষাৰ বাবে এই মহামায়া যি পূজাবিলাক হয় তাৰ লগত আমি সহযোগ কৰোঁ।
1: গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ পাণ্ডু, বিষ্ণুপুৰ, বেলতলা, লতাশিল, গণেশগুৰি, কালীবাৰীকে ধৰি বিভিন্ন স্থানত আটকধুনীয়াকৈ পূজা মণ্ডপসমূহ সজাই থকা হৈছে। শুকুৰবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠাৰ লগে লগে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিব। কোকৰাঝাৰ জিলাৰ বানৰগাঁও মিনি ষ্টেডিয়াম আৰু খাগ্ৰাবাৰী খেলপথাৰত কাইলৈৰ পৰা 15 অক্টোবৰলৈ BPFৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু যুৱ প্ৰতিভাসমূহ চিনাক্ত কৰি বিকশাই তোলাৰ বাবে এখন মঞ্চ প্ৰদানৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এখন সংবাদমেলত BTCৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে কয় যে এই উৎসৱত ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাসমূহত অংশ ল'ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ক্ৰীড়া শিতানত এথলেটিক্স, কাবাডী, ভলীবল আৰু থলুৱা খেল ধেমালি অনুষ্ঠিত হ'ব। সাহিত্য শিতানত আবৃত্তি, তৰ্ক, আকস্মিক বক্তৃতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। একেদৰে সাংস্কৃতিক শিতানত বাগৰুম্বা নৃত্য, পৰম্পৰাগত আৰু আধুনিক গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে।

0: আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। কন্যা শিশুসকলৰ অধিকাৰ, ৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে সচেতনতা সৃষ্টি কৰিবলৈ এই দিৱস পালন কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই দিৱস উপলক্ষে প্ৰচাৰ কৰা বাৰ্তাত কয় যে প্ৰতিগৰাকী কন্যা শিশুৱে শিক্ষা, নেতৃত্বদান আৰু নিজৰ ভৱিষ্যৎ গঢ়াৰ সুযোগ লাভ কৰিব লাগিব। অসমৰ বিভিন্ন জিলাত আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিগৰাকী কন্যাৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে ৰাজ্য চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলিও প্ৰকাশ কৰিছে। 32 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ দৰং জিলাৰ সমাৰোহখন আজি তিনিজোৰা কাৰ্যসূচীৰে মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানত শিশু বিজ্ঞানীসকলে এইবাৰ সমাৰোহৰ মূল বিষয় বহন ক্ষমতাৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ওপৰত মুঠ 120টা আৰ্হি প্ৰকল্প উপস্থাপন কৰে। সমাৰোহৰ অন্তত ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা আৰু মীনপালন মন্ত্ৰী নীলিমা দেৱী, জিলা আয়ুক্ত আয়ুষী জৈন, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: পবিতৰা অভয়াৰণ্য পৰহিলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 13 অক্টোবৰৰ পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয়ো মুকলি কৰা হ'ব। তদুপৰি পৰ্যটকৰ সুবিধাৰ বাবে আৰু অধিক সংখ্যক দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সকলো সা সুবিধা ৰখা হ'ব বুলি অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
2: আমি জনাবলৈ যথেষ্ট সুখী যে আমি গুৱাহাটী ৱাইল্ড লাইফ ডিভিজনে অহা অক্টোবৰ 13 তাৰিখে পবিতৰা অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰি দিম। অহা অক্টোবৰ 13 তাৰিখে ৰাতিপুৱা 8 বজাত মাননীয় বনমন্ত্ৰী মহোদয়ে পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যখনৰ মুকলি কৰি দিব। আৰু এইবাৰ আমি জনাবলৈ সুখী হৈছো যে জীপ ছাফাৰীৰ বাদেও আমাৰ এটা ৱাইল্ড লাইফ মিউজিয়াম, লগতে এখন স্মৰণীয়পৰো শুভাৰম্ভণি আমাৰ মাননীয় বনমন্ত্ৰী মহোদয়ে কৰিব। গতিকে এইখিনি যিখিনি এক্সট্ৰা আমাৰ ফেচিলিটিছ থাকিব, এইখিনি আমি পৰ্যটকৰ বাবে উপলব্ধ হ'ব। আৰু যিখিনি আমাৰ যাৱতীয় কাম প্ৰস্তুতি চলিছে অপেনিঙৰ বাবে বা শুভাৰম্ভণিৰ, প্ৰায় আমি ইতিমধ্যে সম্পূৰ্ণ কৰি উঠিছো আৰু এটা দিন আমাৰ হাতত আছে। আমি খুব সোনকালে এই পৰিস্থিতিখিনি সম্পূৰ্ণ কৰি আমি 13 তাৰিখলৈ সাজু হওঁ।
1: শ্ৰীভূমি জিলাৰ বদৰপুৰ ৰেল ষ্টেচনৰ সমীপৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত জৰুৰী পথ মেৰামতিৰ বাবে অহা 5 দিন নিশাৰ ভাগত যান বাহনৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। অতিৰিক্ত জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি আজিৰ পৰা 15 অক্টোবৰলৈ প্ৰতিদিনে নিশা 10 বজাৰ পৰা পিছদিনা পুৱা 7 বজালৈ বদৰপুৰ ঘাটৰ পৰা বদৰপুৰ ৰেল ষ্টেচনৰ সমীপৰ নিৰ্দিষ্ট অংশত যান বাহনৰ চলাচল বন্ধ থাকিব। সংশ্লিষ্ট পথছোৱাত যান বাহনৰ চালকসকলক আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা মানি বিকল্প পথেৰে যাতায়াত কৰিবলৈ আহ্বান জনোৱা হৈছে। জৰুৰীকালীন সেৱাৰ বাহনসমূহক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চলাচলৰ অনুমতি দিয়া হ'ব বুলি জিলা দণ্ডাধীশগৰাকীয়ে নিৰ্দেশনাত উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাইচাই গ্ৰাম্য ষ্টেডিয়ামত আজি শিৱসাগৰ জিলা উচু সংস্থাৰ উদ্যোগত অস্মিতা উচু লীগ 2026 অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 60 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। উল্লেখযোগ্য যে খেলো ইণ্ডিয়া অভিযানৰ অন্তৰ্গত এই প্ৰতিযোগিতাই কন্যা সন্তানৰ প্ৰতিভা বিকাশ কৰিব বুলি জিলাখনৰ ক্ৰীড়া বিষয়া চন্দ্ৰ উপাধ্যায়ে উদ্বোধনী ভাষণত উল্লেখ কৰে। তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাই কন্যা শিশুসকলক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাৰ সুযোগ দিব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল খন্তেক পাছতে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইতিমধ্যে টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে ৱেষ্ট ইণ্ডিজে যোৱা শুকুৰবাৰে ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক 6 উইকেটত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰিছিল। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা 439 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদান। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজিৰে পৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে নৱৰাত্ৰি পূজা। কোকৰাঝাৰত কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱ। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আৰম্ভ। টছত জিকি ৱেষ্ট ইণ্ডিজৰ প্ৰথমে বলিঙৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: Ô, Sampri, nili sahem dam rai la. Ili pu phan pa sang jo lo. Mo dwa ki pia polo te pinon dei. La pen malin pen san kura phan ke nili wan pin po.
1: Oida, ke vang le vang dabik mu chon non.
2: Nàng chinh hôn bích mà.
1: Chinh hôn hết tè, ni bai thi lot pen, ni ik pen ni pu lok si, ni ke lang lo le. Ukanya da, choi che lar dam non, la pen ni long, sai nang charli du non da.
2: Da, o ante, te ki ke.
1: Da, mo nang pak lang po. Sampri, o Sampri, hem ko masi ki dolo ho.
2: Komat lo. ओ लॉन्ग पेन की ई आउ कर जंग बोजो कोनर सी के दाम पो हो
1: Sampriya bang do mapu hang dam thada Kumat sike bang lokanya
2: को मत आर लो सुलो ने अंता लॉन्ग पेन सी दोंग थोर ने के पिंसो सी के तिन कोक लो
1: ओ मिर दान बोजो कुनाद लो हो के दाम जी आम लोंग अबांग दो मापू दो पिने पिना साई मा हो
2: कुपिनिया साई महो
1: साई के दोस्त के वांग लो है नांग को मार लो दाग हेम काई ता नांग ठेक लोंग लीला
2: निके कन्या दाग पिनी सी के वांग चेंग लांग निहेम के हा सिंहासन अंग लोंग अलोंग
1: ओ लासी नांग स्मार्ट रेड लो ले
2: सिमर करली निमेन के कन्या पुहे
1: पिपोटसी नांग मेन के कन्या पुलो तांगते
2: हा निमेन ची कन्नी के चो ओंग अपोतांग हो
1: कनिया नंग दस दोलंग मा दा हे मालो दानों सूरी दे मेर दान पिनी सी के बैंग लेंग अपोट ठंग ता चीन ने लेंग
3: ओ मेर दान बजो
1: ओ नी नंग लॉन्ग इंग्लिश अनुद नंग की हैंग दो मापू
3: दो पॉन्टा में कौन सा नंग प्रिपरेशन क्या
1: पुहेन लो पुठेक थे दलो नंग के रेडी पामेलो बो
3: পঢ়ি কে পঢ়ি লাং লাং লো বন্তা
1: বন্তা বন্তা কপি ল
3: কুপি জিলা হেমা প্রবলেম লতি চেথান থে তাউন এ চেথান বো আলে আবে
1: নাং থান তা মে দে নি ফান্তা নি তা নাং শেয়ার দুন মি বু আথিমা মর্নি সি কে আর নাম লে নাং চে দন পুলুতে বাংসো হেমা লং লু নি তা নাং কি দু দু নাং জি
3: নি ইগা ক্লেং পেন আলাম সি থেং তোম বাংকে কাই তা সেন্টিমেন্ট দিতি বাং সলং লি ফেলাং নাং চিরাই দুন দে জি পুয়া বাং কুমত নে থান দেলু নি ইগা ক্লেং ফান থি ইব কাকু নি পাইসি হসপিটাল প্যান কে ওয়ান পোয়ালাম
1: ও লাকি আহকালাম মাজক না চিনি কার্বি তাকালি পুকে ঠেংতম আহকালাম সিগা নিং জেলো
3: ও নিংকান ফচেলাং দে দা ফিতা উসুমার গাবে দেরা জয়নি নে পাই পে নে পু চিংবাই পা মেসি নি ইগা ফান ওয়ান লো লাসু পেন নিংকান ফো পেন আফিসি নে দোলো আনসি সাম্প্রি আনকে থেং তম লাতুম তানাং দোদুনলো
1: মুনন ফি নাং তুম লংলি ফিলাং আলাম পেন চারবু সেই মুতে নন ডিসকাস দেট সি কিমিলু
3: সিতা নি ইগা ফানি তুম কা প্রেক পু মা থাউন ই আথেমা আলাং তানি তুম ফানা জয় নি পেনাং আন সেক্রিফাইস নাং লো কালি কালাং তা নি তুম ফান নাং মা থা পেন নি তি পি আকি মি তা ওয়ান আই হেদার লো
1: পিছ কি মি পা এন রাহেম প্রেক পা দুকক নুট আকো লাপু সাম্প্রিতা দোল্যাং লতা আপে নানতা কি দোলো নে কাবিলো নে থাং দা চিনি নে লতা ইসিয়া প্রবলেম লো জোসা জুন্থা দা কানিয়া ইতুম কে হেমা সাই দোল্যাং লাহায় প্রবলেম সালাম লে মাথা দামতে নিগে কাফিরি সিকি দো
3: পিলো নাঙা ফেরে নাং পো মর্নি সি কে সব উঞ্জিব তো সাজন থা
1: তাংতে নি দাম থুপো কলো নোট নাংলো দুঞ্জি মা নাংলো দুন দে মাহু
3: ও নে এনাম পো
2: সাজন ইক এডলো মা পন মিলো মা লাহাই হ
1: ও পন মিলো
3: হো মেডান পড়ে দাম পামেন দে বেস্ট অফ লাক
1: সেম টু ইউ দাম লাগান্তে বাই
3: বাই
4: হ্যালো।